এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিৰ ভিতৰত আছে অসম মেঘালয় চৰকাৰৰ আলোচনাৰ পাছত অসম চালক সন্থাৰ প্ৰতিবাদ সাময়িকভাৱে স্থগিত মেঘালয়ত আবদ্ধ 131গৰাকী অসমৰ পৰ্যটকক যোৱা নিশা নিৰাপদে উভতাই অনা বুলি মুখ্যমন্ত্ৰী প্ৰকাশ অসমসহ সমগ্ৰ উত্তৰ পূব নিৰাপত্তাক লৈ কোনো আপোচ কৰা নহয় বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ মন্তব্য খাৰুৱা তেল প্ৰাকৃতিক গেছ অন্বেষণৰ বাবে অসম চৰকাৰে লোৱা পদক্ষেপক কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰীৰ প্ৰশংসা কৃষিমন্ত্ৰী পীয়ুষ হাজৰিকাৰ উত্তৰ পূৰ্বাঞ্চলৰ বাবে উপযোগী সঁচ বীজৰ আৱণ্টনত অগ্ৰাধিকাৰ প্ৰদান কৰিবলৈ আহান আৰু ডুৰাণ কাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত আজি মোহন বাগান ছুপাৰ জায়েণ্টছ আৰু ইষ্ট বেংগল এফ চি মুখামুখি বাতৰিৰ সৈতে মই জুলি শৰ্মা বৰুৱা এতিয়া শুনক বিতং বাতৰি মেঘালয়ৰ শ্বিলঙত যোৱা 19 আগষ্টত সংঘটিত হিংসাত্মক ঘটনাৰ পাছত উদ্ভৱ হোৱা পৰিস্থিতিক লৈ কালি বিয়লি গুৱাহাটীৰ কইনাধৰাৰ ৰাজ্যিক অতিথিশালাত বৈঠক অনুষ্ঠিত হয় মেঘালয়ৰ উপ মুখ্যমন্ত্ৰী এছ ধৰ আৰু অসমৰ সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগৰ মন্ত্ৰী অতুল বৰাৰ লগতে দুয়োখন ৰাজ্যৰ মুখ্য সচিবে এই বৈঠকত অংশগ্ৰহণ কৰে 3 ঘণ্টাজোৰা এই বৈঠকত উত্তেজনা হ্ৰাস কৰাৰ বাবে দুয়োখন ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰে কইনাধৰাৰ ৰাজ্যিক অতিথিশালাত সম্পন্ন হোৱা বৈঠকৰ অন্তত মন্ত্ৰী অতুল বৰা যোৰাবাটৰ প্ৰতিবাদস্থলীত উপস্থিত হয় মন্ত্ৰীগৰাকীয়ে প্ৰতিবাদকাৰীসকলৰ বৈঠকৰ সিদ্ধান্তসমূহৰ বিষয়ে অৱগত কৰে আনহাতে ৰাজ্যিক চালক সন্থাই মন্ত্ৰীগৰাকীক বিভিন্ন দাবী সমন্বিত এখন স্মাৰক পত্ৰ প্ৰদান কৰে মন্ত্ৰীগৰাকীয়ে মেঘালয় চৰকাৰে যোৱা 19 আগষ্টত শ্বিলঙত সংঘটিত হিংসাত্মক ঘটনাক লৈ দুখ প্ৰকাশ কৰিছে

0: হিংসাত্মক ঘটনাৰ সৈতে জড়িতসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি আশ্বাস দিয়ে। ইতিমধ্যে মেঘালয় চৰকাৰে খাচী ছাত্ৰ সন্থাৰ সভাপতি, উপসভাপতি আৰু সম্পাদকক ৰাজহুৱা শৃংখলা বৰ্তাই ৰখা আইনৰ অধীনত আটক কৰিছে বুলি জানিব পৰা গৈছে। মেঘালয়ৰ উপ মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে অসমত পঞ্জীয়নভুক্ত বাহনত আক্ৰমণ চলোৱা 5 জন দুষ্কৃতিকাৰীক চিনাক্ত কৰাৰ লগতে এই ঘটনা সংক্ৰান্তত এতিয়ালৈকে 15খন এজাহাৰ ৰুজু কৰা হৈছে। শ্বিলঙৰ এই হিংসাত্মক ঘটনাৰ তদন্তক্ৰমে বিশেষ তদন্তকাৰী দল গঠন কৰাৰ বিষয়ে চুবুৰীয়া ৰাজ্যখনে কাৰ্যপন্থা হাতত লৈছে বুলি মন্ত্ৰী অতুল বৰাই জানিবলৈ দিয়ে। তেওঁ কয় যে অসমত পঞ্জীয়ন থকা 3,770খন বাহনক ইতিমধ্যে মেঘালয়ৰ পৰা নিৰাপদে উভতাই অনা হৈছে। বৈঠকত মেঘালয়ত আবদ্ধ হৈ থকা অসমৰ পৰ্যটকসকলক পৰৱৰ্তী 48 ঘণ্টাৰ ভিতৰত উভতাই অনাৰ সিদ্ধান্ত লোৱা হয়। ইয়াৰ বাবে এটা হেল্পলাইন নম্বৰো মুকলি কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। বৈঠকৰ অন্তত যোৰাবাটত মন্ত্ৰী অতুল বৰাৰ উপস্থিতিত প্ৰতিবাদকাৰী চালকে এই আন্দোলন সাময়িকভাৱে স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে। পৰৱৰ্তী সময়ত মেঘালয়ত অসমৰ বাহন আৰু পৰ্যটকৰ সুৰক্ষা সুনিশ্চিত কৰাৰ বাবেও চালকসকলে দাবী উত্থাপন কৰে।
1: নাই, আজিৰ পৰা আন্দোলনটো আমি স্থগিত ৰাখিছোঁ, এছ আই টি কমিটিখন গঠন কৰক, তাৰ পাছত যদি চৰকাৰে প্ৰবঞ্চনা কৰে তেতিয়াহ'লে বলপূৰ্বক হ'ব। এছ আই টি ইতিমধ্যে গঠন কৰিছে বুলি কৈছে, সিদ্ধান্তটো দুয়োখন চৰকাৰে মিলিহে দিব। আজি এইটো প্ৰাৰম্ভিক আলোচনা হৈছে, প্ৰথমখন আলোচনা হৈছে, কিন্তু আলোচনা কৰাৰ পৰিৱেশ এটা আমিও দিব লাগিব। বিক্ষোভ কিবা এটা ঘটনা হ'লে গোটেই অসমৰ চালক সমাজখন বদনামী হৈ পৰিব, গতিকে আমি সেইটো বিচৰা নাই। এটা ডাঙৰ দায়িত্ব আমি ল'ব বিচৰা নাই যে অপ্ৰীতিকৰ পৰিস্থিতি হওক, কাৰণ মেঘালয় কিছু সংখ্যকৰ মানসিকতাটো বৰ ভাল নহয়, সেয়া সমগ্ৰ ভাৰতবাসীয়ে দেখিলে। গতিকে সেইটো কাৰণে সাময়িকভাৱে স্থগিত ৰাখিছোঁ। এছ আই টি গঠন হোৱাৰ পিছত যিখিনি আমি আশ্বস্ত হ'ম সেইখিনি আপোনালোকৰ জৰিয়তে সকলোকে জনাম, আৰু যদি নহয় পৰৱৰ্তী সময়ত অসমবাসী ৰাইজৰ যি পৰামৰ্শ থাকিব আমি আজি নকওঁ, কাৰণ এতিয়ালৈকে মন্ত্ৰীয়ে প্ৰাৰম্ভিক আলোচনাটোহে হৈছে, টেকনিকেলি কথা বতৰাবোৰ আছে। আপোনালোকে চাওক, লিখিত প্ৰতিশ্ৰুতিটো এতিয়াও আমাৰ হাতত পৰাই নাই।
0: দুই ৰাজ্যৰ প্ৰতিনিধি বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মেঘালয়ত সংঘটিত অনাকাংক্ষিত পৰিস্থিতিৰ ফলত আৱদ্ধ হোৱা অসমৰ 244গৰাকী লোকৰ ভিতৰত 131গৰাকী লোকক অসমলৈ উভতাই অনা হৈছে বুলি সামাজিক মাধ্যমত উল্লেখ কৰে। লগতে তেওঁ আৱদ্ধ হৈ থকা বাকী লোকসকলকো সুৰক্ষিতভাৱে অসমলৈ উভতাই অনাৰ ব্যৱস্থা কৰা হ'ব বুলি প্ৰকাশ কৰে। এই ক্ষেত্ৰত মেঘালয় চৰকাৰৰ সৈতে ৰাজ্য চৰকাৰে আলোচনা আৰু সমন্বয়েৰে কাম কৰি আছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমযোগে সদৰি কৰে। দুয়োখন ৰাজ্যৰ প্ৰতিনিধি আলোচনাৰ সিদ্ধান্ত মৰ্মে যোৰাবাটৰ প্ৰতিবাদকাৰী চালকে এই প্ৰতিবাদ সাময়িকভাৱে স্থগিত ৰখাৰ পিছতে কালি নিশাৰে পৰা দুয়োখন ৰাজ্যৰ মাজত যান বাহনৰ চলাচল পুনৰ আৰম্ভ হয়। অসমসহ তথা উত্তৰ পূবত নিৰাপত্তাৰ ক্ষেত্ৰত কোনো ধৰণৰ আপোচ কৰা নহয় বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে স্পষ্ট বাৰ্তা প্ৰকাশ কৰিছে। কালি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে শিলিগুৰিৰ সীমা সুৰক্ষা বাহিনীৰ এখন গুৰুত্বপূৰ্ণ বৈঠকত এই মন্তব্য প্ৰকাশ কৰে। ছিকেন্স নেক খ্যাত শিলিগুৰি কৰিডৰৰ সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰাত গুৰুত্ব আৰোপ কৰি দেশৰ পূৰ্বাঞ্চলৰ সীমান্ত নিৰাপত্তা ব্যৱস্থা পৰ্যালোচনা কৰাৰ উদ্দেশ্যে দাৰ্জিলিঙৰ চুকনাত পশ্চিমবংগ প্ৰশাসন আৰু কেন্দ্ৰীয় সুৰক্ষা বাহিনীৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এই বৈঠকত মিলিত হয়। সীমান্তত নিয়োগ আৰু সশস্ত্ৰ সীমাবল আৰু সীমা সুৰক্ষা বাহিনীৰ জ্যেষ্ঠ বিষয়াসকলেও এই বৈঠকত অংশগ্ৰহণ কৰে। সীমান্তৰ নিৰীক্ষণ শক্তিশালীকৰণৰ লগতে কেন্দ্ৰীয় সুৰক্ষা বাহিনী, চোৰাংচোৱা সংস্থা, ৰাজ্যিক আৰক্ষী আৰু প্ৰশাসনৰ সমন্বয় বৃদ্ধি আৰু প্ৰস্তাৱিত ট্ৰায়েংগুলাৰ ছিকিউৰিটি গ্ৰীডৰ গাঁথনিৰ বিষয়েও বৈঠকত আলোচনা কৰা হয়। শিলিগুৰি নেপাল, ভূটান আৰু বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ নিকটৱৰ্তী হোৱাৰ হেতু এই বৈঠকে বিশেষ গুৰুত্ব বহন কৰিছে। লগতে শ্ৰীশ্বাহে অসম আৰু পশ্চিমবংগৰ বাংলাদেশ সীমান্তত কাঁইটীয়া তাঁৰৰ বেৰ নিৰ্মাণৰ কাম শীঘ্ৰে সম্পন্ন হ'ব বুলিও উল্লেখ কৰে। অসমৰ ধুবুৰী, বিহাৰৰ কিষাণগঞ্জ আৰু পশ্চিমবংগৰ চোপ্ৰাক লৈ তিনিকোণীয়া কেন্দ্ৰীয় ছিকিউৰিটি গ্ৰীড গঠনৰ বিষয়েও এই বৈঠকত আলোচনা কৰা হয়। বৈঠকত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ সীমান্ত অঞ্চলৰে যাতে বিদেশী অনুপ্ৰৱেশ ঘটিব নোৱাৰে তাৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে।
2: চৰকাৰ কে গঠন কে 45 দিন কে ভিতৰ 1129 একৰ ভূমি BSF আৰু SSB কে লিয়ে শুভেন্দু জী নে দে দিয়া। কুছ 29 একৰ বাকী বচা হে। তৎপৰতা যো হে ও ভাৰতীয় জনতা পাৰ্টী কে মুখ্যমন্ত্ৰী নাতে নহী হে। উনকো মালুম হে জব তক ঘুসপেট নহি ৰোকতি না পশ্চিম বংগাল সুৰক্ষিত ৰহ সকতা হে না ভাৰত সুৰক্ষিত ৰহ সকতা।
0: উল্লেখযোগ্য যে এই ঠেক শিলিগুড়ি করিডরে হৈছে দেশৰ বাকী অংশৰ সৈতে উত্তৰ পূৰ্বাঞ্চলৰ স্থলভাগেৰে সংযোগ সাধনৰ একমাত্ৰ পথ। বাংলাদেশ পশ্চিমবংগ সীমান্তত কাঁইটীয়া তাঁৰৰ বেৰ নিৰ্মাণৰ বাবে পশ্চিমবংগ চৰকাৰে 1,129 একৰ ভূমি সীমা সুৰক্ষা বাহিনীক হস্তান্তৰ কৰিছে। অসমৰ ধুবুৰী জিলাৰ সীমান্তৱৰ্তী অঞ্চলসমূহতো অনুপ্ৰৱেশকাৰী ৰোড আৰু কাঁইটীয়া তাঁৰ বেৰ নিৰ্মাণৰ কাম ক্ষিপ্ৰ গতিৰে কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে গুৰুত্ব আৰোপ কৰিছে। কেন্দ্ৰীয় পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ দপ্তৰৰ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছ অন্বেষণৰ বাবে অসম চৰকাৰে লোৱা পদক্ষেপক ভূয়সী প্ৰশংসা কৰিছে। ৰাজ্য চৰকাৰে শেহতীয়াকৈ কাৰ্যকৰী কৰা হাইড্ৰকাৰ্বন অন্বেষণ উৎপাদন বৃদ্ধিৰ বাবে অনুকূল ব্যৱস্থা নীতি 2026ৰ প্ৰতি আদৰণি জনাই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে এই পদক্ষেপে উত্তৰ পূৰ্বাঞ্চলক দ্ৰুত উন্নয়নৰ পথত আগবাঢ়ি যোৱাত সহায় কৰাৰ লগতে অসমৰ হাইড্ৰকাৰ্বন ক্ষেত্ৰখনৰ সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিব। ভাৰতৰ পেট্ৰলিয়াম উদ্যোগৰ জন্ম দিয়া অসম এতিয়া দেশৰ শক্তিযাত্ৰা পৰৱৰ্তী অধ্যায় ত্বৰান্বিত কৰিবলৈ সাজু হৈছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে এই নীতিয়ে ৰাজ্যখনলৈ বিনিয়োগ আকৰ্ষণ কৰাত সহায় কৰিব। বিশেষকৈ তেল আৰু প্ৰাকৃতিক গেছৰ অন্বেষণ আৰু উৎপাদন ত্বৰান্বিত কৰাত এই পদক্ষেপে বিশেষ অৰিহণা যোগাব বুলিও তেওঁ মন্তব্য কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে এই পদক্ষেপে দেশৰ শক্তি সুৰক্ষা সুদৃঢ় কৰাৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আত্মনিৰ্ভৰ ভাৰতৰ দৃষ্টিভংগী বাস্তৱায়িত কৰাত অৰিহণা যোগাব। তেওঁ লগতে এই পদক্ষেপৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰে। শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। কৃষিমন্ত্ৰী পীযুষ হাজৰিকাই উত্তৰ পূৰ্বাঞ্চলৰ বাবে উপযোগী সঁচ বীজৰ আবণ্টনত অগ্ৰাধিকাৰ প্ৰদান কৰিবলৈ আহ্বান জনাইছে। মন্ত্ৰীগৰাকীয়ে কালি নতুন দিল্লীত ডিজিটেল কৃষি অভিযানৰ অধীনত এগ্ৰিষ্টেক আৰু আত্মনিৰ্ভৰ ডাইল অভিযান শীৰ্ষক এখন ৰাষ্ট্ৰীয় সন্মিলনত অংশগ্ৰহণ কৰি এইদৰে আহ্বান জনায়। তেওঁ লগতে অসমৰ কৃষকৰ বাবে প্ৰমাণিত ডাইলৰ বীজত 100% ৰাজসাহায্য প্ৰদানৰ বাবেও অনুৰোধ জনায়। মন্ত্ৰীগৰাকীয়ে বিশেষকৈ ক্ষুদ্ৰ আৰু উপান্ত কৃষকসকলক সহায় কৰাৰ লগতে নতুন খেতিয়কক দাইলৰ খেতিৰ প্ৰতি আকৰ্ষিত কৰাৰ উদ্দেশ্যে প্ৰথম পৰ্যায়ত 2-3 বছৰৰ বাবে এই সুবিধা প্ৰদানৰ প্ৰস্তাৱ আগবঢ়ায়। বিকল্প হিচাপে প্ৰমাণিত বীজৰ আবণ্টিত ধন বিনামূলীয়া বা ৰাজসাহায্যযুক্ত দৰত পোনপটীয়াকৈ কৃষকসকললৈ অধিক উৎপাদনক্ষম বীজ যোগান ধৰাৰ বাবে ব্যৱহাৰৰ অনুমতি দিবলৈ তেওঁ প্ৰস্তাৱ দিয়ে। মন্ত্ৰীগৰাকীয়ে অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলকো প্ৰধানমন্ত্ৰী কিষাণ আঁচনিত অন্তৰ্ভুক্ত কৰাৰ বাবে আহ্বান জনায়। তেওঁ কয় যে এগ্ৰিষ্টেকৰ অধীনত ক্ষুদ্ৰ চাহ খেতিয়কসকলে কৃষকৰ পৰিচয় পত্ৰ লাভ কৰিছে, সেয়েহে তেওঁলোককো প্ৰধানমন্ত্ৰী কিষাণ আঁচনিৰ আওতালৈ অনা উচিত। মন্ত্ৰীগৰাকীয়ে অসমৰ কৃষিখণ্ডৰ উন্নয়নৰ ক্ষেত্ৰত আগবঢ়োৱা সহযোগিতাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ প্ৰতি কৃতজ্ঞতা জনায়। সন্মিলনৰ কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে দেশৰ বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰতিনিধিৰ উপস্থিতিত এগ্ৰিষ্টেকৰ অধীনত কৃষক পৰিচয় পত্ৰ আৰু আত্মনিৰ্ভৰ ডাইল অভিযানৰ অগ্ৰগতিৰ বুজ লয়। গুৱাহাটীৰ ফাঁচী বজাৰত 3টা পথত ব্যৱসায় নিষিদ্ধ এলেকা হিচাপে ইতিপূৰ্বে কৰা ঘোষণা 1 ছেপ্টেম্বৰৰ পৰা কাৰ্যকৰী হ'ব। এছ এছ পথ, এম এছ পথ আৰু এইচ বি পথত প্ৰশাসনে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। কালি কামৰূপ জিলা উপায়ুক্ত কাৰ্যালয়ত অনুষ্ঠিত এখন গুৰুত্বপূৰ্ণ বৈঠকত ঘোষণা কৰা এই সিদ্ধান্ত কাৰ্যকৰী বিষয়টো পৰ্যালোচনা কৰা হয়। বৈঠকত মন্ত্ৰী কৌশিক ৰায়, গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া, কামৰূপ মহানগৰ জিলা আয়ুক্ত স্বপ্ননীল পাল, গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত, যান বাহন আৰক্ষী শাখাৰ ডি চি পিৰ লগতে কেইবাগৰাকীও আৰক্ষী বিষয়াৰ উপস্থিতিত এই সিদ্ধান্ত কাৰ্যকৰী কৰা হয়। ফাঁচী বজাৰ অঞ্চলত যান বাহন চলাচল আৰু পাৰ্কিং ব্যৱস্থাৰ অধিক সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। নিশা 9 বজাৰ পৰা পুৱা 7 বজালৈ এই অঞ্চলটো বাণিজ্যিক যান বাহন চলাচল কৰাৰ অনুমতি দিয়া হৈছে। অঞ্চলটোত ব্যক্তিগত যান বাহনৰ পাৰ্কিঙৰ অনুমতিৰ লগতে ঠেলা চলাচলৰ অনুমতি প্ৰদান কৰা হৈছে। ডিব্ৰুগড়ৰ চৌকিডিঙিৰ ডিব্ৰুগড় জিলা সাহিত্য সভাৰ কাৰ্যালয়ত কালি গুৰুত্বপূৰ্ণ বৰ্ধিত পূৰ্ণাংগ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। এই সভাত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ লগতে বিশ্ববৰেণ্য শিল্পী ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ সামৰণি অনুষ্ঠান আৰু প্ৰাণশিল্পী জুবিন গাৰ্গৰ প্ৰথম মৃত্যুবাৰ্ষিকী পালনৰ কাৰ্যসূচী সম্পৰ্কে আলোচনা কৰা হয়। 135 সংখ্যক দুৰান কাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত আজি কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্ৰীড়াংগণত মোহনবাগান ছুপাৰ জায়েণ্টছ ইষ্ট বেংগল এফ চিৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন বিয়লি 5 বজাত আৰম্ভ হ'ব। মোহনবাগানে বৃহস্পতিবাৰে শ্বিলঙত

0: হোৱা প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমি ফাইনেলত বিগত দুটা বৰ্ষৰ চেম্পিয়ন নৰ্থ ইষ্ট ইউনাইটেডক টাই ব্ৰেকাৰৰ সহায়ত 4-3 গ'লৰ ব্যৱধানত পৰাস্ত কৰে। আনহাতে ইষ্ট বেংগলে প্ৰথম ছেমি ফাইনেলত এফ চি দিল্লী পৰাস্ত কৰি ফাইনেলৰ স্থান নিশ্চিত কৰিছে। ডিব্ৰুগড় জিলাৰ মৰাণ মৌজাৰ প্ৰাক্তন মৌজাদাৰ ৰমেন দুৱৰাৰ কালি ফটিকাচোৱা অভয়াপুৰী বাসগৃহত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 69 বছৰ। তেওঁ দীৰ্ঘদিনে মধুমেহ আৰু উচ্চ ৰক্তচাপজনিত ৰোগত ভুগি আছিল। এতিয়া আহক সঞ্জীৱনী পাঠকৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
1: মেঘালয়ৰ শ্বিলঙত যোৱা 19 আগষ্টত সংঘটিত হিংসাত্মক ঘটনাৰ পাছত উদ্ভৱ হোৱা পৰিস্থিতিক লৈ কালি বিয়লি গুৱাহাটীৰ কইনাধৰাত দুয়োখন ৰাজ্যৰ মাজত অনুষ্ঠিত বৈঠকৰ বাতৰিটো আজি গুৱাহাটীৰ পৰা প্ৰকাশিত প্ৰায় আটাইকেইখন কাকতে প্ৰথম পৃষ্ঠাত ভিন ভিন শিৰোনামেৰে প্ৰধান বাতৰি হিচাপে প্ৰকাশ কৰিছে। দৈনিক অসম কাকতৰ শিৰোনাম অশান্ত শ্বিলঙত নিৰাপত্তা বাহিনীৰ ফ্লেগ মাৰ্চ, দৈনিক জনমভূমি কাকতৰ শিৰোনাম যোৰাবাটৰ অৱৰোধ প্ৰত্যাহাৰ, নিয়মীয়া বাৰ্তা কাকতৰ শিৰোনাম মেঘালয়ৰ আক্ৰমণকাৰীৰ বিৰুদ্ধে আইনী ব্যৱস্থা। একেটা বাতৰিকে অসমীয়া প্ৰতিদিন কাকতে অসম মেঘালয় চৰকাৰৰ আলোচনাৰ পাছত চালক সন্থাৰ আন্দোলন স্থগিত শিৰোনামেৰে প্ৰকাশ কৰিছে। জাতিভিত্তিক সংৰক্ষণ ব্যৱস্থাৰ বিৰুদ্ধে দিল্লীৰ যন্তৰ মন্তৰত হাজাৰ হাজাৰ প্ৰতিবাদকাৰী সমবেত হোৱাৰ এটা বাতৰি আমাৰ অসম কাকতে প্ৰথম পৃষ্ঠাত ফটো সহকাৰে প্ৰকাশ কৰিছে। দৈনিক অগ্ৰদূত কাকতে ইথানলযুক্ত পেট্ৰল উৎপাদনৰ বাবে দেশত প্ৰতিদিনে চেনীৰ মূল্য বৃদ্ধি হোৱাৰ এটা বাতৰিক তথ্য সহকাৰে প্ৰথম পৃষ্ঠাত স্থান দিছে। ৰাজ্য চৰকাৰে সৰ্পদংশনক নটিফাইবল ডিজিজ হিচাপে ঘোষণা কৰাৰ ফলত সকলো ৰাজহুৱা আৰু ব্যক্তিগত চিকিৎসালয়, চিকিৎসা মহাবিদ্যালয় আৰু অন্য স্বাস্থ্য প্ৰতিষ্ঠানসমূহে সন্দেহজনক অথবা নিশ্চিত সৰ্পদংশনৰ ঘটনা আৰু ইয়াৰ ফলত হোৱা মৃত্যুৰ বিষয়ে স্বাস্থ্য কৰ্তৃপক্ষক অৱগত কৰোৱাটো বাধ্যতামূলক হোৱাৰ এটা বাতৰি দ্য চেণ্টিনেল কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। এতিয়া আহক আমি পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
0: ধন্যবাদ সঞ্জীৱনী। এতিয়া বতৰৰ বতৰা। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ঢেৰেকণিৰে 2 এজাক পাতলীয়া বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 34 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 27 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ। অসম মেঘালয় চৰকাৰৰ আলোচনাৰ পাছত অসম চালক সন্থাৰ প্ৰতিবাদ সাময়িকভাৱে স্থগিত। মেঘালয়ত আবদ্ধ 131 গৰাকী অসমৰ পৰ্যটকক যোৱা নিশা নিৰাপদে উভতাই অনা বুলি মুখ্যমন্ত্ৰী প্ৰকাশ। অসমসহ সমগ্ৰ উত্তৰ পূব নিৰাপত্তাক লৈ কোনো আপোচ কৰা নহয় বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ মন্তব্য। আৰু ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত আজি মোহনবাগান ছুপাৰ জায়েণ্টছ আৰু ইষ্ট বেংগল এফ চি মুখামুখি।

0: এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিসমূহ হ'ল, অসম আৰু মেঘালয়ৰ মাজত শীঘ্ৰে পথ অৱৰোধ প্ৰত্যাহাৰ কৰা হ'ব বুলি মটৰ পৰিবহণ সন্মিলিত মঞ্চৰ সৈতে বৈঠকৰ পাছত মন্ত্ৰী অতুল বৰাৰ প্ৰকাশ, অসম বিধানসভাৰ উপাধ্যক্ষ ডাঃ হাবে তেৰণৰ পশ্চিম কাৰ্বি আংলং জিলাৰ অসম মেঘালয় সীমান্ত পৰিদৰ্শন, সৰ্পদংশনক নটিফায়েবল ডিজিজ হিচাপে ৰাজ্য চৰকাৰৰ ঘোষণা, সমগ্ৰ দেশতে আজি ৰাষ্ট্ৰীয় মহাকাশ দিৱস পালন আৰু দুৰাণ কাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত মোহন বাগান ছুপাৰ জায়েণ্টৰ বিৰুদ্ধে ইষ্ট বেংগল এফ চিৰ 4-1 গলৰ ব্যৱধানত অগ্ৰগতি লাভ। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে পৱন কুমাৰ বৰা। এতিয়া শুনক বিতং বাতৰি। অসম আৰু মেঘালয়ৰ মাজত শেহতীয়াকৈ সৃষ্টি হোৱা উত্তেজনাপূৰ্ণ পৰিস্থিতি সন্দৰ্ভত ৰাজ্য চৰকাৰে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা আৰু উপ মুখ্যমন্ত্ৰী এছ ধৰৰ সৈতে ফলপ্ৰসূ আলোচনা অনুষ্ঠিত কৰিছে আৰু দুয়োখন চৰকাৰে নিয়মীয়া যোগাযোগ ৰক্ষা কৰি আছে। ৰাজ্য দুখনৰ মাজত শীঘ্ৰে পথ অৱৰোধ প্ৰত্যাহাৰ কৰা হ'ব বুলি দুয়োখন ৰাজ্যৰ চৰকাৰে আশা প্ৰকাশ কৰিছে। সীমান্ত উন্নয়ন মন্ত্ৰী অতুল বৰাই আজি খানাপাৰাত মটৰ পৰিবহণ সন্মিলিত মঞ্চৰ সৈতে এখন বৈঠকত অংশ লোৱাৰ পাছত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ সাতামপুৰুষীয়া সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ সম্পৰ্কৰে বান্ধ খাই থকা ৰাজ্য দুখনৰ জনসাধাৰণক সংযম ৰক্ষা কৰি শান্তি অক্ষুণ্ণ ৰাখিবলৈ আহান জনায়। তেওঁ কয় যে জনসাধাৰণৰ নিৰাপত্তা আৰু স্বাভাৱিক যাতায়াত সুনিশ্চিত কৰাটো চৰকাৰৰ অগ্ৰাধিকাৰ আৰু এই ক্ষেত্ৰত দুয়োখন ৰাজ্যই পাৰস্পৰিক বুজাবুজিৰে পদক্ষেপ গ্ৰহণ কৰিব।
1: এতিয়া খন্তেক আগতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগতো আমি যোগাযোগ কৰিলো, এই বৈঠকৰ সবিশেষ তেখেতক জনালো আৰু বৰ্তমান যিটো অৱস্থা চলি আছে তাত উমিয়ামত সেই কথাখিনি কোৱা হ'ল। তাৰপিছতে তেখেতে আমাক কাউণ্টাৰ পাৰ্টৰ সৈতে যোগাযোগ কৰিবলৈ ক'লে, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগতেই যোগাযোগ কৰিলো। মেঘালয়ৰ কৈছে যে আলোচনা চলি আছে আৰু তো হৈ যাব, আমি এঘণ্টাৰ ভিতৰতে আমি গোটেই কথাখিনি ঠিক কৰিব পাৰিম। তেওঁলোকে দায়িত্ব লৈছে যেতিয়া মেঘালয় চৰকাৰে, ডেফিনেটলি আমি আশা কৰিছো এইটো নহব। আজিও মুখ্যমন্ত্ৰীগৰাকীয়ে এইটো কৈছে, এৰেষ্ট ইছ্যু, কোনো তেনেকুৱা হেৰি কৰিবলগীয়া নাই। আমি খুব সূক্ষ্মভাৱে আমি গোটেই কথা বতৰাবোৰ পৰ্যবেক্ষণ কৰি আছো।
0: আজিৰ এই বৈঠকত গুৱাহাটীৰ পৰিবহণ আয়ুক্ত তথা আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্ত, পৰিবহণ আয়ুক্ত মানৱেন্দ্ৰ প্ৰতাপ সিং আৰু কামৰূপ মহানগৰ জিলাৰ পৰিবহণ বিষয়া হিমাংশু দাস উপস্থিত থাকে। বৈঠকত মটৰ পৰিবহণ সন্মিলিত মঞ্চৰ 14 সংগঠনৰ প্ৰতিনিধি উপস্থিত আছিল। উল্লেখযোগ্য যে কালি এই সন্দৰ্ভত মেঘালয় আৰু অসম চৰকাৰৰ মাজত কইনাধাৰাত অনুষ্ঠিত বৈঠকত 14 গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছিল। ইয়াৰ পাছত অসমৰ কেব চালক সন্থাই যোৰাবাটত সাব্যস্ত কৰা ধৰ্মঘট কাৰ্যসূচী সাময়িকভাৱে প্ৰত্যাহাৰ কৰে যদিও ৰাজ্য দুখনৰ মাজত যাতায়াত এতিয়াও স্বাভাৱিক হোৱা নাই। আজি অসমৰ পৰা মেঘালয় অভিমুখে যোৱা বাহনসমূহ বৰাপানীৰ পৰা উভতাই পঠিওৱা হয়। মেঘালয়ৰ টেক্সি চালকসকলে

0: আৰাকানিৰ পৰা যাত্ৰী কঢ়িয়াই নিয়া অসমৰ বাহনসমূহ আজি পুনৰ উভতাই পঠাইছে। দুয়োখন চৰকাৰৰ মাজত কালি এই বিষয়ত আলোচনা হোৱাৰ পাছত মেঘালয়ৰ টেক্সি চালক সন্থাই আজি পুনৰ প্ৰতিবাদ সাব্যস্ত কৰে। ইপিনে আজি এই বৈঠকৰ পাছত কেব চালক সন্থাৰ প্ৰতিনিধিয়ে ৰাজ্য চৰকাৰৰ পৰা সেউজ সংকেত নোপোৱা পৰ্যন্ত মেঘালয়লৈ বাহন লৈ নাযাবৰ বাবে সকলো চালক তথা জনসাধাৰণক আহ্বান জনাইছে।
1: গাড়ীবিলাক তাত সোমাব দিয়া নাই, উমিয়ামৰ পৰা মেঘালয় এছ'চিয়েচন বিলাক গাড়ীবিলাক ঘূৰাই দি আছে অসমৰ গাড়ী, তাত যাত্ৰীসমূহ প্ৰৱেশ কৰিব দিয়া নাই। এইটো আলোচনা হ'ল, আলোচনাত তেখেতসকলৰ মেঘালয় চৰকাৰে তেখেতসকলে এছ'চিয়েচন বিলাকৰ লগত আলোচনা কৰিব, আলোচনা কৰি আমাৰ অসম চৰকাৰক জনাই তেখেতসকলে আমাক গ্ৰীণ ছিগনেল দিব যে আমি যাব পাৰিম নে নোৱাৰিম, তাৰপিছতহে আমি চালকখিনিক আমি জনাব পাৰিম। আপোনালোকৰ সংবাদ মাধ্যম যোগে চালকখিনিকো মই অৱগত কৰিছোঁ যে তেতিয়ালৈকে আমি নোযোৱাটোৱে ভাল, কাৰণ কিয় আমাক যদি গাড়ীখন যদি ক্ষতি সাধন কৰে বা মানুহজনকো মাৰপিট কৰে তেতিয়াহ'লে আমি অসুবিধাৰ সন্মুখীন হ'ব।
0: কালি বৈঠকৰ অন্তত মেঘালয়ৰ উপ মুখ্যমন্ত্ৰী এছ ধৰে যুটীয়া সংবাদমেলত কয় যে অসমত পঞ্জীয়নভুক্ত বাহনত আক্ৰমণ চলোৱা 5 জন দুষ্কৃতিকাৰীক চিনাক্ত কৰাৰ লগতে এই ঘটনা সংক্ৰান্তত এতিয়ালৈকে 15খন এজাহাৰ ৰুজু কৰা হৈছে। ইপিনে শ্বিলঙৰ এই হিংসাত্মক ঘটনাৰ তদন্তৰ বাবে বিশেষ তদন্তকাৰী দল গঠন কৰাৰ বিষয়ে চুবুৰীয়া ৰাজ্যখনে কাৰ্যপন্থা হাতত লৈছে বুলি মন্ত্ৰী অতুল বৰাই প্ৰকাশ কৰিছে। তেওঁ কয় যে অসমত পঞ্জীয়ন থকা 3,770খন বাহনক ইতিমধ্যে মেঘালয়ৰ পৰা নিৰাপদে উভতাই অনা হৈছে। বৈঠকত মেঘালয়ত আবদ্ধ হৈ থকা অসমৰ পৰ্যটকসকলক পৰৱৰ্তী 48 ঘণ্টাৰ ভিতৰত উভতাই অনাৰ সিদ্ধান্ত লোৱা হয়। ইয়াৰ বাবে এটা হেল্পলাইন নম্বৰো মুকলি কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। বৈঠকৰ অন্তত যোৰাবাদত মন্ত্ৰী অতুল বৰাৰ উপস্থিতিত প্ৰতিবাদকাৰী চালকে এই আন্দোলন সাময়িকভাৱে স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে। পৰৱৰ্তী সময়ত মেঘালয়ত অসমৰ বাহন আৰু পৰ্যটকৰ সুৰক্ষা সুনিশ্চিত কৰাৰ বাবেও চালকসকলে দাবী উত্থাপন কৰে। অসম বিধানসভাৰ উপাধ্যক্ষ ডাঃ হাবে তেৰণে আজি পশ্চিম কাৰ্বি আংলং জিলাৰ অসম মেঘালয় সীমান্ত পৰিদৰ্শন কৰে। উপাধ্যক্ষগৰাকীয়ে সীমান্ত অঞ্চলৰ ৰাইজৰ সৈতে তেওঁলোকে সন্মুখীন হৈ অহা সমস্যা সন্দৰ্ভত মত বিনিময় কৰে। তেওঁ সীমান্ত অঞ্চলত চলি থকা বিবাদৰ বুজ লোৱাৰ লগতে পশ্চিম কাৰ্বি আংলং আৰু চুবুৰীয়া ৰাজ্য মেঘালয়ৰ সীমাক লৈ সৃষ্টি হৈ অহা সমস্যা সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। অসম মেঘালয় সীমান্তৰ মুক্ৰত শীঘ্ৰেই সীমা চিহ্ন হিচাপে প্ৰৱেশদ্বাৰ স্থাপনৰ কথাও উপাধ্যক্ষগৰাকীয়ে জানিবলৈ দিয়ে। ৰাজ্য চৰকাৰে সৰ্পদংশনক নটিফায়েবল ডিজিজ হিচাপে ঘোষণা কৰিছে। এই ঘোষণাৰ ফলত সকলো ৰাজহুৱা আৰু ব্যক্তিগত চিকিৎসালয়, চিকিৎসা মহাবিদ্যালয় আৰু অন্য স্বাস্থ্য প্ৰতিষ্ঠানসমূহে সন্দেহজনক অথবা নিশ্চিত সৰ্বদংশনৰ ঘটনা আৰু ইয়াৰ ফলত হোৱা মৃত্যুৰ বিষয়ে স্বাস্থ্য কৰ্তৃপক্ষক অৱগত কৰোৱাটো বাধ্যতামূলক হৈছে। এই ব্যৱস্থাই সৰ্পদংশনৰ চিকিৎসাৰ কাৰ্যকৰিতা, সৰ্পদংশন প্ৰতিৰোধী বেজী যোগানৰ তদাৰকৰ লগতে সৰ্পদংশনৰ ক্ষেত্ৰত সময়মতে চিকিৎসা লাভৰ বিষয়ে সজাগতা সৃষ্টি কৰাত সহায় কৰিব। সূত্ৰৰ পৰা প্ৰকাশ পোৱা মতে অসমত 2024 চনত 10,000ৰো অধিক আৰু 2025 চনত 11,000ৰো অধিক সৰ্পদংশনৰ ঘটনা সংঘটিত হৈছে। চৰকাৰে সৰ্পদংশনৰ বৰ্ধিত ঘটনালৈ লক্ষ্য ৰাখি ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অধীনত 2024 চনৰে পৰা প্ৰায় 5,000 চিকিৎসক আৰু নাৰ্ছক সৰ্পদংশনৰ চিকিৎসা আৰু চিনাক্তকৰণৰ প্ৰশিক্ষণ দিছে। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক পৱন কুমাৰ বৰাৰ পৰা।
2: সমগ্ৰ দেশতে আজি ৰাষ্ট্ৰীয় মহাকাশ দিৱস পালন কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাষ্ট্ৰীয় মহাকাশ দিৱস উপলক্ষে ৰাজ্যবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰি কয় যে অসমত চন্দ্ৰত অৱতৰণ কেৱল সপোন হৈ থকাৰ বিপৰীতে সম্প্ৰতি চন্দ্ৰ লক্ষ্যস্থান হিচাপে পৰিগণিত হৈছে। উল্লেখযোগ্য যে 2023 চনত চন্দ্ৰপৃষ্ঠৰ দক্ষিণ মেৰুত চন্দ্ৰযান 3ৰ অৱতৰণৰ স্মৃতিস্বৰূপে প্ৰতিবছৰে 23 আগষ্টত এই দিৱস পালন কৰা হয়। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে দেশৰ মহাকাশ যাত্ৰাৰ জৰিয়তে আমাৰ বিজ্ঞানীসকলৰ উদ্ভাৱন সামৰ্থ্য নিষ্ঠা তথা বিজ্ঞানৰ শক্তি প্ৰতিফলিত হৈছে। ৰাষ্ট্ৰীয় মহাকাশ দিৱস উপলক্ষে মুখ্যমন্ত্ৰীগৰাকীয়ে যুৱচামক বিজ্ঞানক আঁকোৱালি উচ্চাকাংক্ষী হবলৈ আহ্বান জনায়। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী ডাঃ জিতেন্দ্ৰ সিঙে ৰাষ্ট্ৰীয় মহাকাশ দিৱস উপলক্ষে দেশবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত কয় যে মহাকাশ অন্বেষণৰ ক্ষেত্ৰত ভাৰতৰ উল্লেখনীয় সাফল্যই দেশৰ বৈজ্ঞানিক উৎকৰ্ষ, উদ্ভাৱনী মনোভাৱ আৰু জ্ঞানৰ পৰিধি সম্প্ৰসাৰিত কৰাৰ দৃঢ়তাকে প্ৰতিফলিত কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত কয় যে ভাৰতে নতুন গোলকীয় ব্যৱস্থাত নিজৰ মহাকাশ খণ্ডক নিৰন্তৰ সম্প্ৰসাৰিত কৰিবলৈ সমৰ্থ হৈছে। শ্ৰীমোদীয়ে কয় যে সম্প্ৰতি নতুন প্ৰজন্মৰ অভিযন্তা, ডিজাইনাৰ, কোডাৰ আৰু বিজ্ঞানীসকলে ন ন প্ৰযুক্তি আৱিষ্কাৰ কৰিছে। দেশৰ মহাকাশ খণ্ড গোলকীয় বিনিয়োগকাৰীৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হিচাপে পৰিগণিত হোৱা বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ কয় যে ভাৰতে 2047 চনৰ ভিতৰত নিজকে উন্নত ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ সংকল্প লৈছে আৰু এই সংকল্প পূৰণৰ ক্ষেত্ৰত মহাকাশ খণ্ডেই এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। বিজ্ঞান বিভাগৰ মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে এই উপলক্ষে দিয়া এটা বাৰ্তাত কয় যে চন্দ্ৰযান 3ৰ ঐতিহাসিক সাফল্যৰে ভাৰতে মহাকাশ খণ্ডৰ অগ্ৰণী দেশৰূপে পৰিগণিত হৈছে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰগতিশীল চিন্তাৰে উদ্বুদ্ধ ভাৰতীয় বিজ্ঞানীসকলৰ এই সাফল্যই অনাগত প্ৰজন্মক প্ৰেৰণা যোগাই যাব।

0: গুৱাহাটীৰ ফাঁচী বজাৰ অঞ্চলত যানজঁটৰ সমস্যা হ্ৰাস কৰাৰ বাবে 1 ছেপ্টেম্বৰৰ পৰা কাৰ্যকৰী হোৱাকৈ 3টা পথত ব্যৱসায় আৰু বাণিজ্যিক বাহন নিষিদ্ধ ঘোষণা কৰা হৈছে। এই সন্দৰ্ভত পূৰ্বে গ্ৰহণ কৰা সিদ্ধান্ত 1 তাৰিখৰ পৰা কাৰ্যকৰী কৰা হ'ব বুলি গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই প্ৰকাশ কৰিছে। তেওঁ কয় যে এছ এছ পথ, এম এছ পথ আৰু এইচ বি পথত প্ৰশাসনে এই সিদ্ধান্ত গ্ৰহণ কৰিছে।
1: প্ৰথম অৱস্থাত 3টাকে পথ, এম এছ ৰোড আৰু আমাৰ এইচ বি ৰোড, এই দুটা ৰোড প্ৰথমতে আমি অহা 1 ছেপ্টেম্বৰৰ পৰা 9 ভেণ্ডিং জ'ন আৰু 9 পাৰ্কিং, 9 পাৰ্কিং মানে আপোনাৰ কমাৰ্চিয়েল গাড়ী, ৰাতি 9 বজাৰ পৰা ৰাতিপুৱা 6 বজালৈকে, তাৰপিছত তেওঁলোকে গাড়ীত যাব আৰু তাতে সেই অঞ্চলৰ ৰাতিপুৱাৰ পৰা 6 বজাৰ পৰা তেনেধৰণৰ কোনো ধৰণৰ কমাৰ্চিয়েল ভেহিকল তাতে সোমাব পুলিচ প্ৰশাসনে নিদিব। এতিয়া এছ এছ ৰোডত তেনেধৰণৰ ভেণ্ডিং জ'ন নাথাকিব আৰু তাতে সম্পূৰ্ণভাৱে পাৰ্কিং কৰিব পাৰিব, প্ৰাইভেট গাড়ী পাৰ্কিং কৰিব পাৰিব, কমাৰ্চিয়েল গাড়ী নহয়, কাৰণ তাতে ব্যৱসায় প্ৰতিষ্ঠান বহুত আছে, তেওঁলোকৰ গাড়ী পাৰ্কিং কৰিব পাৰোঁ। টাউন ভেণ্ডিং জ'ন কমিটিৰ এটা সিদ্ধান্ত হৈছে যে এইকেইটা জেগাত আমি 9 ভেণ্ডিং জ'ন ডিক্লেয়াৰ কৰিছে, যেতিয়ালৈকে আমি ফাঁচী বজাৰত আমি ৰেডি কৰিব নোৱাৰোঁ তেতিয়ালৈকে আমি তাতে থাকিব এছ এছ ৰ'ড, কিন্তু যেতিয়া আমি কৰিম অনতিপলমে আমি আশা কৰোঁ যে 30 ছেপ্টেম্বৰৰ আগতে আমি সেইখিনি কৰাৰ কাৰণে ব্যৱস্থা আমি গ্ৰহণ কৰিম। তো নিশ্চয়কৈ এইখিনি কৰাৰ লগে লগে এছ এছ ৰ'ডত আমি 9 ভেণ্ডিং জ'ন আৰু ক্লিয়াৰ কৰা দেখা পাব পাৰিম।
0: কালি জিলায়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত এখন গুৰুত্বপূৰ্ণ বৈঠকত এই সিদ্ধান্ত কাৰ্যকৰী বিষয়টো পৰ্যালোচনা কৰা হয়। বৈঠকত মন্ত্ৰী কৌশিক ৰায়, গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া, কামৰূপ মহানগৰ জিলায়ুক্তৰ স্বপ্ননীল পাল, গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত, যান বাহন আৰক্ষী শাখাৰ ডিচিপিৰ লগতে কেইবাগৰাকীও আৰক্ষী বিষয়াৰ উপস্থিতিত এই সিদ্ধান্ত কাৰ্যকৰী কৰা হয়। ফাঁচী বজাৰ অঞ্চলত যান বাহন চলাচল আৰু পাৰ্কিং ব্যৱস্থাৰ অধিক সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। নিশা 9 বজাৰ পৰা পুৱা 6 বজালৈ এই অঞ্চলটোত বাণিজ্যিক যান বাহন চলাচল কৰাৰ অনুমতি দিয়া হৈছে। অঞ্চলটোত ব্যক্তিগত যান বাহনৰ পাৰ্কিঙৰ অনুমতিৰ লগতে ঠেলা চলাচলৰ অনুমতি প্ৰদান কৰা হৈছে। লাওখোৱা অভয়াৰণ্যত প্ৰথমবাৰৰ বাবে স্মিউ নামৰ বিৰল পৰিভ্ৰমী পক্ষীৰ বিচৰণ পৰিলক্ষিত হৈছে। চলিত বৰ্ষৰ সপ্তম কাজিৰঙা জলচৰ পক্ষী গণনাত ৰাজ্যৰ অভয়াৰণ্যৰ জলাশয়সমূহত অধিক সংখ্যক বিভিন্ন পক্ষী দৃষ্টিগোচৰ হোৱাৰ পৰিপ্ৰেক্ষিতত লাওখোৱাত স্মিউৰ বিচৰণ উল্লেখযোগ্য হিচাপে পৰিগণিত হৈছে। বন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আজি এই কথা প্ৰকাশ কৰি কয় যে চৰকাৰে জৈৱ বৈচিত্ৰ্য নিৰীক্ষণৰ বাবে সকলো প্ৰয়াস অব্যাহত ৰাখিছে। অভয়াৰণ্যৰ জলাশয়সমূহৰ পৰিৱেশগত ভাৰসাম্যৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিব পৰা কাৰ্যকলাপৰ বিৰুদ্ধে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰা বুলিও তেওঁ সদৰি কৰে। বিৰল পৰিভ্ৰমী পক্ষীৰ বিচৰণে লাওখোৱা অভয়াৰণ্যৰ পাৰিপাৰ্শ্বিক গুৰুত্ব বৃদ্ধি কৰিছে। কাৰ্বিআংলঙৰ বৰাজানৰ হানজাংলাংছোত 1খন বিচনাযুক্ত চিকিৎসালয়খন শীঘ্ৰে জনসাধাৰণৰ সেৱাৰ হকে মুকলি কৰা হ'ব। স্বাস্থ্যমন্ত্ৰী অশোক সিংহলে আজি এই কথা প্ৰকাশ কৰি কয় যে এই চিকিৎসালয়খনৰ জৰিয়তে সমষ্টিটোৰ জনসাধাৰণৰ স্বাস্থ্যসেৱাৰ সুবিধা ত্বৰান্বিত হ'ব। কাৰ্বিআংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে এই সন্দৰ্ভত কয় যে ৰাজ্যৰ প্ৰতিগৰাকী প্ৰান্তীয় নাগৰিকৰ বাবে স্বাস্থ্যসেৱা সুনিশ্চিত কৰাৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। বাতৰিৰ পৰৱৰ্তী অংশৰ বাবে আমি পুনৰ ঘূৰি যাওঁ বলক অৰুণিমা গোস্বামীৰ ওচৰলৈ।
2: গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত ৰাজ্যৰ কৃষি আৰু আনুষংগিক সামগ্ৰীৰ ব্যৱসায়িক সুযোগ সম্ভাৱনা শক্তিশালীকৰণ সন্দৰ্ভত কাইলৈ এখন ৰাজ্যিক পৰ্যায়ৰ কৰ্মশালা অনুষ্ঠিত হ'ব। কৃষিমন্ত্ৰী পীযুষ হাজৰিকাই এই কৰ্মশালাত প্ৰগতিশীল কৃষক তথা উদ্যোগীসকলৰ সৈতে মত বিনিময় কৰিব। প্ৰথম পৰ্যায়ত মন্ত্ৰীগৰাকীয়ে কমেও 250গৰাকী কৃষকৰ সৈতে কৃষিখণ্ডৰ উন্নয়ন সন্দৰ্ভত কথা পাতিব। মন্ত্ৰী শ্ৰী হাজৰিকাই আজি সামাজিক মাধ্যমযোগে এই বিষয়ে উল্লেখ কৰি কয় যে ৰাজ্যৰ প্ৰতিটো প্ৰান্তৰ উদ্যমী কৃষকসকলক সামৰি সময়ে সময়ে এনে কৰ্মশালাৰ আয়োজন কৰা হ'ব। আগ্ৰহী কৃষকসকলক এই কৰ্মশালাত অংশ ল'বলৈ মন্ত্ৰীগৰাকীয়ে আহ্বান জনাইছে। ডঃ ভৱেন্দ্ৰনাথ শইকীয়াৰ স্মৃতিত ভৱেন্দ্ৰনাথ শইকীয়া শিশু কল্যাণ ন্যাসৰ উদ্যোগত আৰু কুইজৰ সংস্থা অ আ ক খৰ সহযোগত আজি কুইজৰ ৰম্যভূমি শীৰ্ষক এখন কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয়। ভৱেন্দ্ৰনাথ শইকীয়া অসমৰ সাহিত্য সংস্কৃতি শীৰ্ষক বিষয়ত সদৌসম ভিত্তিত আয়োজিত প্ৰতিযোগিতাখন মুকলি কুইজ আৰু স্কুল কুইজ দুটা শাখাত অনুষ্ঠিত হয়। দ্বাদশ শ্ৰেণী পৰ্যন্ত মুকলি একক স্কুল কুইজ প্ৰতিযোগিতাত ভাস্বতী খান্দিলৈ প্ৰথম, ৰক্তিম ভৰদ্বাজে দ্বিতীয় আৰু জাগৃতি ভৰদ্বাজে তৃতীয় স্থান লাভ কৰে। আনহাতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ 31টা দলে অংশ লোৱা মুকলি কুইজত বকোৰ প্ৰতিৰূপ বায়ন আৰু আমতলাৰ প্ৰণৱ দাসৰ দলে প্ৰথম, নগাঁৱৰ দুলু হাজৰিকা আৰু ৰামদিয়াৰ নীলোৎপল পাটোৱাৰীৰ দলে দ্বিতীয় আৰু গুৱাহাটীৰ অংকুৰজ্যোতি শৰ্মা আৰু নলবাৰীৰ সোণমণি দাসৰ দলে তৃতীয় পুৰস্কাৰ লাভ কৰে। বিজয়ী দল তিনিটাক নগদ ধন, ট্ৰফি আৰু মানপত্ৰ প্ৰদান কৰা হয়। মুকলি কুইজত প্ৰথম স্থান লাভ কৰা প্ৰতিৰূপ বায়ন আৰু প্ৰণৱ দাসৰ দলে ভৱেন্দ্ৰনাথ শইকীয়া সোঁৱৰণী চলন্ত ট্ৰফি লাভ কৰে। নগাঁৱৰ দুলু হাজৰিকা আৰু জাগিৰোডৰ উজ্জ্বলমণি তালুকদাৰে শ্ৰেষ্ঠ দৰ্শকৰ পুৰস্কাৰ লাভ কৰে। গুৱাহাটীৰ বেলতলাৰ আৰোহণত অনুষ্ঠিত প্ৰতিযোগিতাখন ডঃ ভৱেন্দ্ৰনাথ শইকীয়াৰ পন্নী তথা শিশু কল্যাণ ন্যাসৰ মুখ্য ন্যাসৰক্ষী প্ৰীতি শইকীয়াই উদ্বোধন কৰে। প্ৰতিযোগিতাত বিশিষ্ট অভিনেত্ৰী তথা ন্যাসৰ সচিব মলয়া গোস্বামী আৰু ন্যাসৰক্ষী শান্তনু শইকীয়াই বিশিষ্ট অতিথি হিচাপে অংশ লয়। বঁটা বিতৰণী অনুষ্ঠানত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অনুষ্ঠান কাৰ্যবাহী তথা ন্যাসৰক্ষী ইন্দ্ৰজিৎ দাস আৰু বিশিষ্ট সাংস্কৃতিক কৰ্মী

0: পাল জালান উপস্থিত থাকে। কামৰূপ জিলাত আজি কৃষি আন্তঃগাঁথনি পুঁজি সন্দৰ্ভত দক্ষতা বিকাশ সম্পৰ্কীয় এখন বিশেষ বৈঠক অনুষ্ঠিত হয়। এই বৈঠকৰ জৰিয়তে ৰাজ্যৰ কৃষি উদ্যমিতা পৰিৱেশতন্ত্ৰ অধিক শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। তদুপৰি বৈঠকত ঋণৰ সমৰ্থন, সুদ ৰেহাই, ঋণৰ নিশ্চিতি তথা প্ৰকল্পসমূহ ৰূপায়ণ সন্দৰ্ভত আলোচনা কৰা হয়। শোণিতপুৰৰ বৰচলা বিধানসভা সমষ্টিৰ অন্তৰ্গত ঝাৰণিত জলসম্পদ বিভাগৰ বিশেষ প্ৰকল্প অব্যাহত আছে। জলসম্পদ মন্ত্ৰী সুশান্ত বৰগোহাঁয়ে আজি এই বিষয়ে প্ৰকাশ কৰি কয় যে অঞ্চলটোত ভূমিস্খলন নিয়ন্ত্ৰণ কৰিবলৈ জিঅ'বেগ ব্যৱহাৰ কৰা হৈছে। মন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰে বান পৰিস্থিতি নিয়ন্ত্ৰণৰ লগতে ভূমিস্খলন ৰোধ কৰাৰ উপৰি জনসাধাৰণৰ সাহায্য সুনিশ্চিত কৰিবলৈ প্ৰয়াস অব্যাহত ৰাখিছে। 135 সংখ্যক দুৰান কাপ ফুটবল প্ৰতিযোগিতাত আজি কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্ৰীড়াংগণত অনুষ্ঠিত ফাইনেলত মোহন বাগান ছুপাৰ জায়েণ্ট ইষ্ট বেংগল এফ চিৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। তীৱ উত্তেজনাপূৰ্ণ খেলখনত বাতৰি যুগুতোৱাৰ পৰলৈ ইষ্ট বেংগল এফ চিয়ে মোহন বাগান এফ চিৰ বিৰুদ্ধে 4-1 গলৰ ব্যৱধানত অগ্ৰগতি লাভ কৰিছে। উল্লেখযোগ্য যে মোহন বাগানে অভিলেখ সংখ্যক 17 বাৰ দুৰান কাপ দখল কৰাৰ বিপৰীতে ইষ্ট বেংগলে 16 বাৰ দখল কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। অসম আৰু মেঘালয়ৰ মাজত শীঘ্ৰে পথ অৱৰোধ প্ৰত্যাহাৰ কৰা হ'ব বুলি মটৰ পৰিবহণ সন্মিলিত মঞ্চৰ সৈতে বৈঠকৰ পাছত মন্ত্ৰী অতুল বৰাৰ প্ৰকাশ। অসম বিধানসভাৰ উপাধ্যক্ষ ডাঃ হাবিত এৰণৰ পশ্চিম কাৰ্বি আংলং জিলাৰ অসম মেঘালয় সীমান্ত পৰিদৰ্শন। সৰ্পদংশনক নটিফাইবল ডিজিজ হিচাপে ৰাজ্য চৰকাৰৰ ঘোষণা। সমগ্ৰ দেশতে আজি ৰাষ্ট্ৰীয় মহাকাশ দিৱস পালন। আৰু দুৰান কাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত মোহন বাগান ছুপাৰ জায়েণ্টৰ বিৰুদ্ধে ইষ্ট বেংগল এফ চিৰ 4-1 গলৰ ব্যৱধানত অগ্ৰগতি লাভ।
1: श्रोताओ, आप सुन रहे थे संध्या आंचलिक बातुरी, रिली किए गए थे आकाशवाणी के गुवाहाटी केंद्र से। फ्रीक्वेंसी मॉड्यूलेशन 100.2 मेगाहर्ट्ज पर आकाशवाणी का ये हाफ लॉन्ग केंद्र है। स्थानीय भाषाओं के कार्यक्रम को जारी रखते हुए आइए सुनते हैं डिमासा पारंपरिक गीत खिमली खो जाए और उनके साथियों की आवाज़ में।
2: ठंगिया लाइ थाओ थाओ।